নমস্কাৰ, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পুৱাৰ আঞ্চলিক বাতৰিৰ প্ৰধান বাতৰিসমূহ হৈছে উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণৰ আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন অনুষ্ঠানত অংশগ্ৰহণ, অনাগত 3 বছৰত ৰাজ্যত কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে প্ৰটন বিম থেৰাপীৰ ব্যৱহাৰৰ বিষয়ে মুখ্যমন্ত্ৰীৰ প্ৰকাশ, বন্যপ্ৰাণী সংৰক্ষণ আৰু পৰিৱেশ পৰ্যটনৰ প্ৰসাৰৰ হকে ডিব্ৰুগড়ত বন্যপ্ৰাণী ছাফাৰী আৰু উদ্ধাৰ কেন্দ্ৰ স্থাপন কৰা হ'ব বুলি মন্ত্ৰী জয়ন্ত মল্লগৰৰ প্ৰকাশ, বিশ্ব বৰেণ্য শিল্পী ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আজি বিয়লি কলাক্ষেত্ৰত মানুহে মানুহৰ বাবে শীৰ্ষক সাংস্কৃতিক অনুষ্ঠান আৰু সাত্বিক ছাইৰাজ ৰণকী ৰেড্ডী আৰু চিৰাগ ছেট্টীৰ যুটীৰ চাইনা মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ পুৰুষৰ ডাবলছৰ খিতাপ দখল। নমস্কাৰ, পুৱাৰ বাতৰিৰ সৈতে মই পুলক গগৈ। এতিয়া শুনক বিতং বাতৰি। দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন অনুষ্ঠানত ভাগ ল'ব। 110 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া এই প্ৰকল্পৰ ভিতৰত শৈক্ষিক ভৱন, ছাত্ৰাবাস, আধুনিক মেজ ভৱন, কৃষ্ণকান্ত সন্দিকৈ পুথিভঁৰাল, বীৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহৰ আধুনিকীকৰণ, চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ বাবে আৱাস নিৰ্মাণ আদি অন্যতম। শ্ৰীৰাধাকৃষ্ণনে বিশ্ববিদ্যালয়খনৰ অভিৱৰ্তন কেন্দ্ৰত শিক্ষাৰ্থী, অধ্যাপক, অধ্যাপিকা, কৰ্মচাৰী আৰু বিশিষ্ট নাগৰিকৰ সৈতে মত বিনিময় কৰিব। অনুষ্ঠানত ৰাজ্যপাল তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ আচাৰ্য লক্ষ্মণ প্ৰসাদ আচাৰ্য, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগু উপস্থিত থাকিব। শ্ৰীৰাধাকৃষ্ণনে আজি পুৱাৰ ভাগত কামাখ্যা মন্দিৰ দৰ্শন কৰে। উপ ৰাষ্ট্ৰপতিগৰাকীয়ে কালি খানাপাৰাৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত আয়োজিত শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন অনুষ্ঠানত অংশ লয়। অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ডিগ্ৰী আৰু ডিপ্লমা লাভ কৰা ছাত্ৰ ছাত্ৰীসকলক শপতবাক্য পাঠ কৰোৱায়। ভাষণত মুখ্যমন্ত্ৰীয়ে কয় যে দেশ স্বাধীন হোৱাৰ পাছত ৰাজ্যৰ মাত্ৰ 3খন চিকিৎসা মহাবিদ্যালয় থকাৰ বিপৰীতে সম্প্ৰতি এই সংখ্যা 14লৈ বৃদ্ধি পাইছে। ডঃ শৰ্মাই পুনৰ 9খন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ কাম আগবাঢ়িছে বুলি উল্লেখ কৰি ৰাজ্য চৰকাৰে কৰ্কট ৰোগৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি গঠন কৰা কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ বিষয়ে জানিবলৈ দিয়ে। তেওঁ অনাগত 3 বছৰত ৰাজ্যত কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে প্ৰটন বিম থেৰাপী

0: ব্যৱহাৰৰ বিষয়ে উল্লেখ কৰে।
1: অসম চৰকাৰে আমাৰ দেশৰ ভিতৰতে ৰাজহুৱা খণ্ডত প্ৰথমবাৰৰ বাবে কেন্সাৰ ট্ৰিটমেণ্টৰ সহায়ক হোৱাকৈ প্ৰটন বিম থেৰাপী কেন্দ্ৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত স্থাপনৰ সিদ্ধান্ত লৈছে। এই প্ৰটন বিম থেৰাপীৰ ক্ৰয়ৰ বাবে ৰাজ্য চৰকাৰে 600 কোটি টকাৰ ইতিমধ্যে অনুমোদন জনাইছে। আমাৰ সমগ্ৰ বিশ্বত 100টাতকৈও কম প্ৰটন বিমৰ চেণ্টাৰ আছে। ভাৰতত 2টা আছে আৰু তৃতীয় চেণ্টাৰ হিচাপে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ে অহা 3টা বছৰৰ ভিতৰত আত্মপ্ৰকাশ কৰিব।
0: অনুষ্ঠানত উপ ৰাষ্ট্ৰপতিগৰাকীয়ে ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ অগ্ৰগতিক প্ৰশংসা কৰে। তেওঁ নিচামুক্ত অসম গঢ়াৰ বাবে সকলোকে শপত বাক্যও পাঠ কৰোৱায়।
2: At the state level, the expansion of healthcare infrastructure in Assam since 2021 has been remarkable. The number of medical colleges in Assam has more than doubled, 7 in 2021, and today it is 15. Another 9 medical colleges are currently under construction. For the first time, Assam maternal mortality rate is below the national average. That is another milestone that you have achieved. Inaugurated by our Honorable Prime Minister Sriman Narendra Modi ji in April 2023, AIIMS Guwahati started functioning as the first AIIMS of the entire Northeast. That is another milestone. Assam has pioneered a three-tier cancer care network across the state. I have been informed that Assam is also setting up the first proton beam therapy center for advanced cancer treatment. I appreciate and congratulate the Honorable Chief Minister of Assam, Dr. Hemanta Biswa Sarma ji, and his entire team for taking such initiatives in improving the healthcare facilities in Assam.
0: উপ ৰাষ্ট্ৰপতিগৰাকী অসম ভ্ৰমণ সামৰি আজি মেঘালয়ৰ ৰাজধানী শ্বিলঙলৈ ৰাওনা হ'ব। তাত তেওঁ ছোছোথাম পেৰ্থিকীহৰ এটা ৰাজহুৱা অভ্যৰ্থনা আৰু সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰিব। উপ ৰাষ্ট্ৰপতিগৰাকী কাইলৈ ইম্ফললৈ যাব। তেওঁ মাইৰংস্থিত আইএনএ সংগ্ৰহালয় আৰু যুদ্ধ স্মাৰক আৰু ইম্ফল সৈনিক বিদ্যালয় পৰিদৰ্শন কৰিব। ইয়াৰ পাছতে উপ ৰাষ্ট্ৰপতিগৰাকী অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰলৈ ৰাওনা হ'ব। ভ্ৰমণৰ অন্তিম দিনা শ্ৰীৰাধাকৃষ্ণনে অৰুণাচল প্ৰদেশ বিধানসভাৰ বিশেষ অধিৱেশনত ভাগ ল'ব আৰু বিধানসভা বিধিকা তথা সংগ্ৰহালয় পৰিদৰ্শন কৰিব। তেওঁ লগতে ইটানগৰস্থিত জৱাহৰলাল নেহৰু ৰাজ্যিক সংগ্ৰহালয় আৰু শ্ৰৱণ শক্তিৰহিত তথা দৃষ্টিৰহিত শিক্ষাৰ্থীৰ বাবে থকা দমিপলু মিছন বিদ্যালয়ো পৰিদৰ্শন কৰিব। বন্যপ্ৰাণী সংৰক্ষণ আৰু পৰিৱেশ পৰ্যটনৰ প্ৰসাৰৰ হকে ৰাজ্য চৰকাৰে 534 কোটি টকা বিনিয়োগেৰে ডিব্ৰুগড় জিলাত বন্যপ্ৰাণী ছাফাৰী আৰু উদ্ধাৰ কেন্দ্ৰ স্থাপন কৰিব বুলি বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই প্ৰকাশ কৰিছে। মন্ত্ৰীগৰাকীয়ে কালি টিংখঙত সংশ্লিষ্ট বিভাগৰ শীৰ্ষ বিষয়াসকলৰ সৈতে এই প্ৰস্তাৱিত প্ৰকল্পৰ পৰ্যালোচনা কৰে। তেওঁ কয় যে ডিব্ৰুগড় চহৰৰ পৰা প্ৰায় 20 কিলোমিটাৰ দূৰত্বত নামদাং সংৰক্ষিত বনাঞ্চলৰ প্ৰায় 235 হেক্টৰ ভূমিত এই বন্যপ্ৰাণী ছাফাৰী আৰু উদ্ধাৰ কেন্দ্ৰ স্থাপন কৰা হ'ব। প্ৰকল্পটোৰ বিষয়ে সবিশেষ প্ৰকাশ কৰি তেওঁ কয় যে প্ৰথম পৰ্যায়ত 259 কোটি টকা ব্যয় সাপেক্ষে বাঘ, গড়, নাহৰফুটুকি আৰু ভালুকৰ বাবে বিশেষ আৱেষ্টনী আৰু পশু চিকিৎসালয় আৰু উদ্ধাৰ কেন্দ্ৰ নিৰ্মাণ কৰা হ'ব। দ্বিতীয় পৰ্যায়ত 275 কোটি টকা ব্যয় সাপেক্ষে এছিয়াটিক সিংহ, চিতাবাঘ, জেব্ৰা আৰু জলহস্তীৰ বাবে আৱেষ্টনীৰ লগতে উন্নত গৱেষণা কেন্দ্ৰ নিৰ্মাণ কৰা হ'ব বুলি শ্ৰী মল্ল বৰুৱাই প্ৰকাশ কৰে। তেওঁ কয় যে লোক নিৰ্মাণ বিভাগে মুঠ 534 কোটি টকা ব্যয় বিনিয়োগেৰে এই প্ৰকল্প গঢ়ি তুলিব। এই অভিলাষী প্ৰকল্পই বন্যপ্ৰাণী সংৰক্ষণ আৰু পৰিৱেশ পৰ্যটনৰ প্ৰসাৰৰ লগতে স্থানীয় যুৱক যুৱতীসকলক নিয়োগৰ সুযোগ প্ৰদান কৰিব বুলি মন্ত্ৰীগৰাকীয়ে মত প্ৰকাশ কৰে। অসম লোকসেৱা আয়োগে 2025 বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক মূল পৰীক্ষাৰ দিন ঘোষণা কৰিছে। এই অনুসৰি অহা 9, 10 আৰু 11 অক্টোবৰত গুৱাহাটীৰ বিভিন্ন কেন্দ্ৰত পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব। পৰীক্ষাৰ্থীসকলে অসম লোকসেৱা আয়োগৰ ৱেবছাইট www.aspc.nic.inৰ জৰিয়তে অহা 18 আৰু 19 ছেপ্টেম্বৰত প্ৰৱেশ পত্ৰ ডাউনলোড কৰিব পাৰিব। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। বিশ্ব বৰেণ্য শিল্পী ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই তেওঁৰ গীত মাত তথা সৃষ্টিৰাজিক যুগ যুগ ধৰি চিৰ প্ৰবাহমান কৰি ৰখাৰ বাবে ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আয়োজিত ৰূপায়ণ কৰা বছৰজোৰা শতবৰ্ষ উদযাপনৰ কাইলৈ সামৰণি পৰিব। বৃহত্তৰ গুৱাহাটী সাংস্কৃতিক সংগঠনৰ সন্মিলিত মঞ্চৰ উদ্যোগত

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আজি বিয়লি মানুহে মানুহৰ বাবে শীৰ্ষক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাস আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ উদ্যোগত কাইলৈ কলাক্ষেত্ৰত মহামিলনৰ তীৰ্থ শীৰ্ষক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ইফালে গুৱাহাটীৰ জালুকবাৰীৰ ডঃ ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰত কাইলৈ সুধাকণ্ঠলৈ শ্ৰদ্ধাৰ্ঘ্য জনোৱাৰ লগতে ডঃ ভূপেন হাজৰিকা সংগ্ৰহালয়ৰ আধাৰশিলা স্থাপন কৰা হ'ব। এই উপলক্ষে বিশেষ সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। শিল্পীগৰাকীৰ বছৰজোৰা জন্ম শতবৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠান নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হ'ব। আকাশবাণী গুৱাহাটী আৰু তেজপুৰ কেন্দ্ৰই শোণিতপুৰ জিলা প্ৰশাসনৰ সহযোগত কাইলৈ তেজপুৰৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত সন্ধিয়া ছয় বজাত সুধাকণ্ঠৰ প্ৰতি শ্ৰদ্ধা জনাই গাম তোমাৰি গান শীৰ্ষক এখন সংগীতালক্ষ্য পৰিৱেশন কৰিব। ৰাজ্যৰ বিভিন্ন প্ৰান্তত সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকীৰ সৈতে সংগতি ৰাখি ভিন ভিন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। ডিব্ৰুগড় জিলাৰ টিংখং সমজিলা প্ৰশাসনৰ উদ্যোগত আৰু ৰাজগড়ৰ ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰৰ সহযোগত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এই উপলক্ষে আজি ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণী আৰু দশম শ্ৰেণীৰ পৰা স্নাতক পৰ্যায়ৰ ছাত্ৰ ছাত্ৰীৰ মাজত দুটা শাখাত এই প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। এই কাৰ্যসূচীত ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰা উপস্থিত থকাৰ কথা। কাইলৈ শিল্পীগৰাকীৰ স্মৃতিত সমূহীয়া বন্তি প্ৰজ্বলন, মুকলি সভা, বঁটা বিতৰণী, সাংস্কৃতিক অনুষ্ঠান আদিৰ আয়োজন কৰা হৈছে। ধেমাজি জিলাৰ চিচিটঙানীৰ মেৰাচাপৰিত কালি ভূমি অধিকাৰ সন্দৰ্ভত বিশাল গণ সমাৰোহ অনুষ্ঠিত হয়। মিচিং জাতীয় সংগঠন টি এম পি কে, এম এম কে আৰু টি এম এম কেৰ মধ্য চিচিংটঙানী আঞ্চলিক সমিতিৰ উদ্যোগত অনুষ্ঠিত এই সমাৰোহত বহুসংখ্যক লোকে অংশগ্ৰহণ কৰে। অনুষ্ঠানত জলডোবা ভূমি দখল কৰি অহা খিলঞ্জীয়া লোকক মিছন বসুন্ধৰাৰ তৃতীয় পৰ্যায়ৰ জৰিয়তে ভূমিপত্ৰ প্ৰদান, পূৰ্বৰ গাঁওসভাৰ জৰিয়তে দিয়া ম্যাদী পত্ৰৰ পৰ্যালোচনাকে ধৰি বহুকেইটা দাবী উপস্থাপন কৰা হয়। অনুষ্ঠানত জোনাইৰ বিধায়ক ভূৱন পেগুকে ধৰি মিচিং জাতীয় দল সংগঠনৰ নেতাসকলে অংশগ্ৰহণ কৰে। চুবুৰীয়া ৰাজ্য মণিপুৰত বিশেষ পুংখানুপুংখ নিৰীক্ষণ এছ আই আৰ সম্পূৰ্ণ হোৱাৰ পাছত কালি জাৰি কৰা ভোটাৰ তালিকাত পুৰুষৰ তুলনাত মহিলাৰ ভোটদাতাৰ সংখ্যা অধিক পোৱা গৈছে। মুখ্য নিৰ্বাচন বিষয়া অৰুণ কুমাৰ সিনহাই জনোৱা মতে 2026 চনৰ পহিলা জুলাই পৰ্যন্ত মণিপুৰত মুঠ 19,60,620 গৰাকী পঞ্জীয়নভুক্ত ভোটদাতা আছে। ইয়াৰে 10,06,962 গৰাকী মহিলা, 9,53,350 গৰাকী পুৰুষ আৰু 308 গৰাকী তৃতীয় লিংগৰ ভোটদাতা আছে। তেওঁ কয় যে অন্তিমখন ভোটাৰ তালিকাত লিংগ অনুপাত হৈছে 1,056। ই ৰাষ্ট্ৰীয় গড় অনুপাততকৈ যথেষ্ট অধিক বুলি মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে মন্তব্য কৰে। তেওঁ কয় যে খচৰা ভোটাৰ তালিকাত মুঠ 56,871 গৰাকী ভোটদাতাৰ নাম অন্তৰ্ভুক্ত কৰা হৈছিল আৰু মুঠ 30,650 গৰাকী ভোটদাতাৰ নাম তালিকাৰ পৰা বাদ দিয়া হয়। মুঠ 1,58,677 গৰাকী ভোটদাতাৰ গণনা পত্ৰ লাভ নকৰাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকৰ নাম খচৰা ভোটাৰ তালিকাৰ পৰা বাদ দিয়া হয়। কৃষি আৰু জলসিঞ্চন মন্ত্ৰী তথা জাগীৰোডৰ বিধায়ক পীযুষ হাজৰিকাই কালি জাগীৰোড চহৰত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে চহৰখনত নতুনকৈ গঢ়ি তোলা বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা, ৰেলৱে উৰণহেতুৰ ষ্ট্ৰীট লাইট, ডাষ্টবিন আৰু ৰাজহুৱা প্ৰস্ৰাৱগাৰ মুকলি কৰে। সামাজিক মাধ্যমত এই বিষয়ে প্ৰকাশ কৰি শ্ৰীহাজৰিকাই কয় যে অনাগত দিনত অঞ্চলটোত অন্যান্য কল্যাণকামী প্ৰকল্প ৰূপায়ণৰ লগতে মুখ্যমন্ত্ৰীৰ নেতৃত্বত জাগীৰোড সমষ্টিত ৰাজ্যৰ অন্যতম উন্নত সমষ্টি হিচাপে গঢ়ি তুলিবলৈ বদ্ধপৰিকৰ। মন্ত্ৰীগৰাকীয়ে এখন ৰাজহুৱা সভাত জনসাধাৰণৰ সৈতেও মত বিনিময় কৰে। অনুষ্ঠানত বহমপুৰৰ বিধায়ক জিতু গোস্বামী আৰু মৰিগাঁৱৰ আয়ুক্ত সৃষ্টি সিঙকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ভাৰতৰ সাত্বিক ছাইৰাজ ৰাণকী ৰেড্ডী আৰু চিৰাগ ছেট্টীৰ যুটীয়ে চেনজেনত অনুষ্ঠিত চাইনা মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ পুৰুষৰ ডাবলছৰ খিতাপ দখল কৰিছে। ভাৰতীয় যুটীটোৱে ফাইনেলত চীনৰ হি জিটিং আৰু ৰেন জিয়াং ইউক 11-21, 21-13, 21-17 গেমত পৰাস্ত কৰি চাইনা মাষ্টাৰ্ছৰ খিতাপ দখল কৰা প্ৰথমটো ভাৰতীয় যুটি হিচাপে বিবেচিত হয়। সাত্বিক ছাইৰাজ আৰু চিৰাগৰ এয়া হৈছে চলিত বৰ্ষৰ দ্বিতীয়টো খিতাপ অৰ্জন। তেওঁলোকে ইয়াৰ পূৰ্বে ছিংগাপুৰ অপেন ছুপাৰ 715ৰ খিতাপ দখল কৰাৰ লগতে থাইলেণ্ড অপেনৰ ছুপাৰ 500 প্ৰতিযোগিতাত ৰাণাৰ্ছ আপ হৈছিল। 46 সংখ্যক নৰুৰাম বৰ্মন সোঁৱৰণী ফুটবল প্ৰতিযোগিতাত নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে চূড়ান্ত বিজয়ীৰ সন্মান লাভ কৰিছে। নলবাৰীৰ চামতা আঞ্চলিক ক্ৰীড়াসংঘৰ খেলপথাৰত কালি অনুষ্ঠিত খেলখনত নৰ্থ ইষ্ট ইউনাইটেডে অইল ইণ্ডিয়া এফ চিক 3-2 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। পূব মাজুলীৰ বনগাঁও আঞ্চলিক তৰুণ ক্লাবৰ উদ্যোগত অনুষ্ঠিত মাজুলী ভিত্তিক প্ৰাইজমানী ফুটবল প্ৰতিযোগিতাত কালি অনুষ্ঠিত চূড়ান্ত খেলত পল' এফ চিয়ে কাৰ্পুনপুলি এফ চিক 1-0 গ'লত পৰাস্ত কৰে। তৰুণ ক্লাবৰ 75 বছৰীয়া জয়ন্তীৰ লগত সংগতি ৰাখি আয়োজন কৰা এই প্ৰতিযোগিতাত 20টা দলে অংশগ্ৰহণ কৰিছিল। মৰিগাঁৱৰ ভুৰাগাঁও হৰিচৰণ চৰকাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ যজ্ঞৰাম নাথৰ যোৱা নিশা বাসভৱনত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত

0: বয়সশীল 85 বছৰ। বিভিন্ন সামাজিক সাংস্কৃতিক কামৰ সৈতে জড়িত থকা যজ্ঞৰাম নাথ আকাশবাণী গুৱাহাটীৰ আবেলিৰ বেলি শীৰ্ষক এটা অনুষ্ঠানৰ সৈতেও জড়িত আছিল। তেওঁৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে। এতিয়া শুনক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চমু অৱলোকন আগবঢ়াইছে মনজিৎ গগৈয়ে।
1: আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহত ভিন ভিন বাতৰিয়ে শিৰোনাম দখল কৰিছে। কালি গীতানগৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী অনুষ্ঠানত উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যও উপস্থিত থাকে। বিয়লি তেওঁ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত অনুষ্ঠিত শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ চতুৰ্থ সমাৱৰ্তন সমাৰোহত অংশগ্ৰহণ কৰে। নিয়মীয়া বাৰ্তা কাকতত এই বাতৰিটোক মুখ্য বাতৰি হিচাপে পৰিৱেশন কৰা হৈছে। দি চেণ্টিনেল কাকততো একেটা বাতৰিকে প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰা হৈছে। অৰুণাচলৰ হিমবাহ হ্ৰদ খহিলে অসমতো নেপাল সদৃশ প্ৰলয়ংকাৰী বান পৰিস্থিতি উদ্ভৱ হোৱাৰ আশংকাৰে আমাৰ অসম কাকতে আছুতীয়াকৈ এটা বাতৰিক প্ৰথম পৃষ্ঠাত স্থান দিছে। নাজিৰাত কালি ৰাইজৰ দলৰ পৃষ্ঠপোষকতাত বান সাহায্যৰ পৰা বঞ্চিত বানপীড়িতৰ উপস্থিতিত গণ সমাৱেশৰ আয়োজন কৰা বাতৰিটোৱে দৈনিক জনমভূমি কাকতৰ প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। একেটা বাতৰিকেই অসমীয়া প্ৰতিদিন কাকতে মুখ্য বাতৰি হিচাপে পৰিৱেশন কৰিছে। বাতৰিটোৰ শিৰোনাম নাজিৰাত হেজাৰ হেজাৰ বঞ্চিত বৰ্ণাঢ্য বিক্ষোভ। গোৱাৰ এটা অনুষ্ঠানত কালি দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে 3 বছৰত ভাৰতক ড্ৰাগছমুক্ত কৰাৰ লক্ষ্য লোৱা হৈছে বুলি ঘোষণা কৰা বাতৰিটো দি আছাম ট্ৰিবিউন কাকতৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰা হৈছে। বিজেপিয়ে কেইবাখনো ৰাজ্যৰ আগন্তুক নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি মোদী মন্ত্ৰীসভাত 17খন নতুন মুখৰ অন্তৰ্ভুক্তি কৰিবলৈ যুঁজা চলাইছে বুলি দৈনিক অসম কাকতে এটা বাতৰি প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ উভতি যাওঁ বাতৰিৰ মাজলৈ।
0: বতৰৰ বতৰা স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ পঢ়ি দিছো। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনৰ আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন অনুষ্ঠানত অংশগ্ৰহণ। অনাগত 3 বছৰত ৰাজ্যত কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে প্ৰথম বীন থেৰাপীৰ ব্যৱহাৰৰ বিষয়ে মুখ্যমন্ত্ৰী প্ৰকাশ। বন্যপ্ৰাণী সংৰক্ষণ আৰু পৰিৱেশ পৰ্যটনৰ প্ৰসাৰৰ হকে ডিব্ৰুগড়ত বন্যপ্ৰাণী চাফাৰী আৰু উদ্ধাৰ কেন্দ্ৰ স্থাপন কৰা হ'ব বুলি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ প্ৰকাশ। আৰু বিশ্ব বৰেণ্য শিল্পী ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আজি বিয়লি কলাক্ষেত্ৰত মানুহে মানুহৰ বাবে শীৰ্ষক সাংস্কৃতিক অনুষ্ঠান।

0: lapuan apor nang litum. Lun bana luna jamek ang denglong pen, ason sona lun, arjiglong tanglo, laki, akaswani, tifu.
1: Bakolao.
2: Mesinot kapuro kagote check kori suwa nai niki.
1: Kolao kolao, ay bakolao. এতিয়াই ওচৰৰ বেংকলৈ গৈ ফটা পুৰণা নোট সলাও বেংকে যদিহে মানা কৰে তেন্তে আৰ বি আই ওম্বুডছমেনৰ ওচৰত অভিযোগ কৰক আৰ বি আই কয় জানি লওক সতৰ্ক হৈ ৰওক

লকে আকাশবাণী গুৱাহাটী মহাবাহু বীৰতাৰ যোদ্ধা বীৰতা পঢ়িয়াবাং নীলি মদন সিং ৰংফাৰ ভাইচ প্ৰেচিডেণ্ট চি পি ৰাধাকৃষ্ণ নিনি প্ৰগ্ৰাম পাৰিৰেং পেন পাটুমি আসাম কেবাং আদাব গুৱাহাটী লগপ্ৰিয় গোপীনাথ বৰদলৈ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট আলং নাংলিল আলাং গুৱাহাটী আলাংলি গুৱাহাটী আলংকে দৌ আহুত শিক্ষা কালচাৰেল আপেণ্টে পাব্লিক প্ৰগ্ৰাম কেপাডো আলং চেতং দুন ভাইচ প্ৰেচিডেণ্ট গীতানগৰ কলেজ গল্ডেন জেবলি কেটালন কাৰ্যু আলং কে চেতং দুন আফান এয়াৰপৰ্ট পেন শ্ৰীমন্ত শংকৰদেৱা কলাক্ষেত্ৰ আলং দামল আৰ্নাৰ পৰালাংলি গুৱাহাটী জ্যোতি বিষ্ণুক ইণ্টাৰনেশ্যনেল কলা মন্দিৰ আলং কেপাডো শ্ৰীমন্ত শংকৰদেৱা হেল্থ চায়েন্স ইউনিভাৰ্চিটি কনভকেশ্যন আমাই আলং চেতং দুন ল ভাইচ প্ৰেচিডেণ্ট আকে হাই পিনিয়া ডাব কামাখ্যা মন্দিৰ দামল বাংছ ফিয়ালাংলি গুৱাহাটী ইউনিভাৰ্চিটি শ্বিলং এ কে চম্পন আমাই আলং চেতং দুন ল আলাংলি হাদাক চাৰ্লি বাং থান বাং ষ্টাফ লাপেন কাপ্ৰে কাপ্ৰে কেথে কে ডিঙা তুমপেন চিংকি জেঠান ল আসাম আলং কেবাং আ প্ৰগ্ৰাম কিজোৰা ফিয়ালাংলি মেঘালয় ৰংচুপি শ্বিলং দাম্প হাদাক আলাংলি সস্থান কনফাৰেন্স হল আলং কেপাডৈচি কালচাৰেল প্ৰগ্ৰাম আলং চেতং দুনপ ভাইচ প্ৰেচিডেণ্ট একে হাই পেনাপ ইনফল দাম্প হাদাক

নমস্কাৰ। আকাশবাণী গুৱাহাটীৰ এতিয়াৰ মুখ্য বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ অভিৱৰ্তন কেন্দ্ৰত শিক্ষাৰ্থী, অধ্যাপক, অধ্যাপিকা, কৰ্মচাৰী আৰু বিশিষ্ট নাগৰিকৰ সৈতে মত বিনিময় কৰে। উপৰাষ্ট্ৰপতিগৰাকীয়ে যুৱ প্ৰজন্মক মাদক দ্ৰব্যৰ বিৰুদ্ধে শক্তিশালী স্থিতি গ্ৰহণ কৰিবলৈ আহান জনায়। এই অনুষ্ঠানতে তেওঁ সকলোকে মাদক দ্ৰব্যমুক্ত সমাজ গঢ়াৰ বাবে সংকল্প পাঠ কৰোৱায়। নতুন দিল্লীৰ সত্য নিকেতন এলেকাত এটা অট্টালিকা খহি পৰা ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা 6লৈ বৃদ্ধি হৈছে। মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে বাৰাণসীত পৰহিলৈ নৱম ৰাষ্ট্ৰীয় পোষণ মাহ 2026 মুকলি কৰিব। বন্যপ্ৰাণী সংৰক্ষণ আৰু পৰিৱেশ পৰ্যটনৰ প্ৰসাৰৰ হকে ৰাজ্য চৰকাৰে 534 কোটি টকা বিনিয়োগেৰে ডিব্ৰুগড় জিলাত বন্যপ্ৰাণী ছাফাৰী আৰু উদ্ধাৰ কেন্দ্ৰ স্থাপন কৰিব বুলি বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই প্ৰকাশ কৰিছে। সমাগত নগাঁও লোকসভা সমষ্টিত উপ নিৰ্বাচন 2026ৰ প্ৰস্তুতিৰ অংশ হিচাপে মৰিগাঁৱৰ জিলা আয়ুক্ত সৃষ্টি সিংহই আজি মৰিগাঁৱৰ EVM গুদামঘৰ পৰিদৰ্শন কৰে। কামৰূপ জিলাৰ আমিনগাঁৱত আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলৰ চকু বিভাগৰ উদ্যোগত আৰু কামৰূপ জিলা তোলাৰাম বাফনা অসামৰিক চিকিৎসালয়ৰ সহযোগত নেচনেল আই ডনেশ্যন ফৰ্টনাইট দিৱস পালন কৰা হয়। আৰু 20 বছৰ অনূৰ্ধ AFC এছিয়ান

0: Don Marlietum, Lapanapur, Nanglitum, Borolir Mielun, Ang Denglong Pen, Lunger, Arjlong Iktanglo. Laki, Akaswani, Dipu. Non Studio Guriapur, Porpai. Po, Nang Pleng Tanglo, Posi, Jaimigankung, Akaprek, Dam Tulunang.
1: সকলোৰে বাবে সামাজিক সুৰক্ষা অটল পেনচন যোজনা মোদীজীৰ সংকল্প
2: যোজনা উন নৌজৱানো কে লিয়ে হে তাকি আপ জব 60 সাল কে হোগে আপকো কভি কিছি কে সহাৰে কি জৰুৰত না পৰে আপ আপনা বুঢ়াপা ভি গৰো কে সাথ বিতা সকো
1: এতিয়ালৈ এই যোজনাত 9 কোটি 50 লাখতকৈ অধিক লাভার্থী জড়িত হৈছে যদি আপুনিও 18 পৰা 40 বছৰৰ ভিতৰৰ তেন্তে মাহিলি অটল পেনচনৰ হৈতে যোজনাৰ তিনিটা নিশ্চিত লাভৰ বিষয়ে জানিবলৈ নিজৰ বেংকৰ শাখাৰ হৈতে যোগাযোগ কৰক
0: Don Marliatum, non aduntu ajamek lake. Wrong rub ajamek. Wrong rub ajamek ang ding along pen. Kerot kereng. Ketek. Abang pu. Kam sing taru lapen. Hut bang pu. Samsoning ti atum ang bong. Chihut chiput arjudunik senang.
3: Pini nilitum akaswani di

এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, গুৱাহাটী বিশ্ববিদ্যালয় আন্তঃগাঁথনি উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন অনুষ্ঠানত উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনৰ অংশগ্ৰহণ, দিছপুৰৰ লোকসেৱা ভৱনত মন্ত্ৰীসভাৰ বৈঠক, বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল সম্বোধন, সমাগত নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে নিৰ্বাচন আয়োগৰ সময়সূচী ঘোষণা, বিশ্ব বৰেণ্য শিল্পী ডঃ ভূপেন হাজৰিকাৰ বছৰজোৰা জন্ম শতবৰ্ষ অনুষ্ঠানৰ কাইলৈ সামৰণি আৰু গোৱালপাৰাৰ মাটিয়া ৰাজচক্ৰৰ অন্তৰ্গত কেইবাখনো গাঁৱত আজি জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান। দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ অভিৱৰ্তন কেন্দ্ৰত শিক্ষাৰ্থী, অধ্যাপক, অধ্যাপিকা, কৰ্মচাৰী আৰু বিশিষ্ট নাগৰিকৰ সৈতে মত বিনিময় কৰে। উপ ৰাষ্ট্ৰপতিগৰাকীয়ে যুৱ প্ৰজন্মক মাদক দ্ৰব্যৰ বিৰুদ্ধে শক্তিশালী স্থিতি গ্ৰহণ কৰিবলৈ আহান জনায়। এই অনুষ্ঠানতে তেওঁ সকলোকে মাদক দ্ৰব্যমুক্ত সমাজ গঢ়াৰ বাবে সংকল্প পাঠ কৰোৱায়। তেওঁ কয় যে শিক্ষানুষ্ঠান এখনৰ মূল্য কেৱল ৰেংকিং লাভতেই সীমাবদ্ধ নহয়, ৰূপান্তৰৰ সাধনাও ইয়াৰ অন্যতম উদ্দেশ্য। গুৱাহাটী বিশ্ববিদ্যালয়ে শিক্ষা, সাহিত্য, বিজ্ঞান তথা বৌদ্ধিক ক্ষেত্ৰলৈ মানৱ সম্পদৰ বৰঙণি আগবঢ়াই আহিছে বুলিও উপ ৰাষ্ট্ৰপতিগৰাকীয়ে মত প্ৰকাশ কৰে। বিশ্ববিদ্যালয়খনে তামিল ভাষাৰ গ্ৰন্থ অসমীয়ালৈ অনুবাদ কৰা কাৰ্যক প্ৰশংসা কৰি কয় যে তেওঁ তামিলনাডু বিশ্ববিদ্যালয়ক অসমীয়া ভাষাৰ গ্ৰন্থ তামিল ভাষালৈ অনুবাদৰ বাবে আহান জনাব। তেওঁ বিশ্ববিদ্যালয়খনক উচ্চ শিক্ষাদান প্ৰক্ৰিয়া উদ্ভাৱনীমূলক কৰি তুলিবলৈ আহান জনায়। শিক্ষা ক্ষেত্ৰৰ উপৰিও অসমৰ দ্ৰুত সামগ্ৰিক উন্নয়নৰ বাবে তেওঁ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে। ৰাজ্য চৰকাৰে মুঠ ঘৰুৱা উৎপাদন বৃদ্ধি, আন্তঃগাঁথনি বিকাশ আৰু নিয়োগ সৃষ্টিত অভূতপূৰ্ব ভূমিকা পালন কৰিছে বুলিও তেওঁ উল্লেখ কৰে। ইয়াৰ পূৰ্বে উপ ৰাষ্ট্ৰপতিগৰাকী অনুষ্ঠানত উপস্থিত হোৱাৰ পাছতে এন চি চি আৰু এন এছ এছৰ সদস্যসকলে অভিবাদন জনায়। তাৰ পাছতে ৰাষ্ট্ৰীয় গীত বন্দে মাতৰম, ৰাষ্ট্ৰীয় সংগীত, অসম সংগীত আৰু বিশ্ববিদ্যালয়ৰ সংগীত জিলিকা বলুইতৰে পাৰ পৰিৱেশন কৰা হয়। এই অনুষ্ঠানত ৰাজ্যপাল তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ আচাৰ্য লক্ষ্মণ প্ৰসাদ আচাৰ্য, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগু, মুখ্য সচিব ডঃ ৰবি কুটা আৰু পঞ্জীয়ক উৎপল শৰ্মা উপস্থিত থাকে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন অনুষ্ঠানতো উপ ৰাষ্ট্ৰপতিগৰাকীয়ে ভাগ লয়। 110 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া এই প্ৰকল্পৰ ভিতৰত শৈক্ষিক ভৱন, ছাত্ৰাবাস, আধুনিক মেজ ভৱন, কৃষ্ণকান্ত সন্দিকৈ পুথিভঁৰাল, বীৰেঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহৰ আধুনিকীকৰণ, চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ বাবে আৱাস নিৰ্মাণ আদি অন্যতম। গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ডঃ ননীগোপাল মহন্তই উদ্বোধনী ভাষণত বিশ্ববিদ্যালয়খনে সুদীৰ্ঘ কাল ধৰি অসমৰ শৈক্ষিক আৰু সামাজিক জীৱনলৈ আগবঢ়াই অহা অৱদানৰ বিষয়ে উল্লেখ কৰে। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় শিক্ষানীতিৰ

0: প্ৰদান কৰা দেশৰ প্ৰথমখন বিশ্ববিদ্যালয় বুলি প্ৰকাশ কৰে। অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু বিশ্ববিদ্যালয়ৰ উপাচাৰ্যই মুগাৰ অংগবস্ত্ৰ, শৰাই আৰু নামসিঙৰে উপৰাষ্ট্ৰপতিক আদৰণি জনায়। ইয়াৰ পাছতে ৰাধাকৃষ্ণনে গুৱাহাটী বিশ্ববিদ্যালয়ৰ দ্বাৰা প্ৰকাশিত দুখন গ্ৰন্থ চন্দ্ৰকান্ত অভিধানৰ পঞ্চম সংস্কৰণ আৰু ভূপেন হাজৰিকা হাণ্ড্ৰেড ইয়াৰ্ছ অফ ৱাণ্ডাৰিং ছংছ আনুষ্ঠানিকভাৱে উন্মোচন কৰে। অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্যৰ সৈতে গুৱাহাটী বিশ্ববিদ্যালয় সম্পৃক্ত হৈ আছে বুলি উল্লেখ কৰে। তেওঁ কয় যে অঞ্চলটোৰ বিলুপ্তিৰ পথত থকা ভাষাসমূহৰ সংৰক্ষণ আৰু পুনৰুজ্জীৱিতকৰণৰ বাবে গ্ৰহণ কৰা ব্যৱস্থা তথা বিজ্ঞান মানসিকতা আৰু সময় উপযোগী জ্ঞানৰ মাজত সংযোগ স্থাপনৰ প্ৰয়াসে সমাজৰ প্ৰতি থকা বিশ্ববিদ্যালয়খনৰ দায়বদ্ধতাকে প্ৰতিফলিত কৰে। শ্ৰীৰাধাকৃষ্ণনে আজি পুৱাৰ ভাগত কামাখ্যা মন্দিৰ দৰ্শন কৰি মা কামাখ্যাৰ আশীষ লয়। মন্ত্ৰী অজন্তা নেওগে এই দৰ্শনকালত উপৰাষ্ট্ৰপতিগৰাকীক সংগ দিয়ে। উপৰাষ্ট্ৰপতিগৰাকী অসম ভ্ৰমণ সামৰি আজি মেঘালয়ৰ ৰাজধানী শ্বিলঙলৈ ৰাওনা হৈছে। তাত তেওঁ স্বচ্ছথাম প্ৰেক্ষাগৃহৰ এটা ৰাজহুৱা অভ্যৰ্থনা আৰু সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰিব। উপৰাষ্ট্ৰপতিগৰাকী কাইলৈ ইম্ফললৈ যাব। ইম্ফলত তেওঁ মাইৰংস্থিত আই এন এ সংগ্ৰহালয় তথা যুদ্ধ স্মাৰক আৰু ইম্ফল সৈনিক বিদ্যালয় পৰিদৰ্শন কৰিব। ইয়াৰ পাছতে উপৰাষ্ট্ৰপতিগৰাকী অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰলৈ ৰাওনা হ'ব। ভ্ৰমণৰ অন্তিম দিনা শ্ৰীৰাধাকৃষ্ণনে অৰুণাচল প্ৰদেশ বিধানসভাৰ বিশেষ অধিৱেশনত ভাগ ল'ব আৰু বিধানসভা বিথিকা তথা সংগ্ৰহালয় পৰিদৰ্শন কৰিব। তেওঁ লগতে ইটানগৰস্থিত জৱাহৰলাল নেহৰু ৰাজ্যিক সংগ্ৰহালয় আৰু শ্ৰৱণ শক্তিৰহিত তথা দৃষ্টিৰহিত শিক্ষাৰ্থীৰ বাবে থকা দয়ি পলো মিছন বিদ্যালয়ো পৰিদৰ্শন কৰিব। দিছপুৰৰ লোকসেৱা ভৱনত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত মন্ত্ৰীসভাৰ বৈঠক অনুষ্ঠিত হয়। মন্ত্ৰীসভাৰ বৈঠকত ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰীসকলৰ লগতে মুখ্য সচিব ডঃ ৰবি কোটা উপস্থিত থাকে। মন্ত্ৰীসভাৰ এই বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়। মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই সংবাদমেল সম্বোধন কৰে। বৈঠকত চলিত বৰ্ষৰ 1 নৱেম্বৰৰ পৰা 2027 বৰ্ষৰ 13 জানুৱাৰীলৈ খেল মহাৰণ আৰু শিশু খেল মহাৰণ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। 12 বছৰ অনুৰ্ধৰ শিশুসকলৰ বাবে শিশু খেল মহাৰণ অনুষ্ঠিত হ'ব। পৰৱৰ্তী 2,00,000 চৰকাৰী নিযুক্তিৰ বাবে বৰ্তমানৰ কৰ্মচাৰীসকলৰ পদোন্নতিৰ বিষয়টো ৰাজ্য চৰকাৰে গুৰুত্ব সহকাৰে লৈ নিয়মিত পদোন্নতি দিয়াৰো সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। চৰকাৰী কৰ্মচাৰীসকলৰ যোগ্যতা নিৰূপণকাৰী সেৱাৰ সময় 4 বছৰৰ পৰা 3 বছৰলৈ হ্ৰাস কৰাৰ সিদ্ধান্ত লোৱা হৈছে। এতিয়াৰে পৰা প্ৰদূষণকাৰী কাৰখানা, শিলভগা মিল, ইটাভাটা, সেউজ কৰ দিব লাগিব।
1: আমি প্ৰতি বছৰে ৰাজ্যত খেল মহাৰণ অথবা সাংস্কৃতিক মহাসংগ্ৰাম অনুষ্ঠিত কৰোঁ ইন অল্টাৰনেটিভ ইয়াৰ্ছত। যোৱা বছৰ আমি সাংস্কৃতিক মহাসংগ্ৰাম অনুষ্ঠিত কৰিছিলোঁ আৰু সেইবাবে এইবাৰ আমি ৰাজ্যত খেল মহাৰণ অনুষ্ঠিত কৰিম। সাধাৰণতে খেল মহাৰণত আমি 13 বছৰৰ ওপৰৰ আৰু আপ টু 60 ইয়াৰ্ছলৈকে আমাৰ বিভিন্ন প্ৰতিযোগিতাত আমাৰ ৰাইজে বিশেষকৈ উদীয়মান যুৱক যুৱতীসকলে অংশগ্ৰহণ কৰে।
0: শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ যোগে।
2: নিৰ্বাচন আয়োগে সমাগত নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচন 2026ৰ সময়সূচী ঘোষণা কৰিছে। সেই অনুসৰি অহা 16 ছেপ্টেম্বৰ মনোনয়ন দাখিলৰ অন্তিম দিন, 19 ছেপ্টেম্বৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন, 6 অক্টোবৰত ভোটগ্ৰহণ আৰু 9 অক্টোবৰত ভোটগণনা অনুষ্ঠিত হ'ব। ইপিনে নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচন 2026ৰ প্ৰস্তুতিৰ অংশ হিচাপে আজি এখন পৰ্যালোচনামূলক বৈঠক অনুষ্ঠিত হয়। বৈঠকত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, পীযুষ হাজৰিকা, বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াকে ধৰি কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থাকে। বিজেপিৰ নগাঁও জিলা সমিতিৰ উদ্যোগত আয়োজিত বৈঠকত নিৰ্বাচনী প্ৰস্তুতি তথা তৃণমূল পৰ্যায়ৰ কাম কাজ পৰ্যালোচনা কৰা হয়। আনহাতে নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচন 2026ৰ প্ৰস্তুতিৰ অংশ হিচাপে মৰিগাঁৱৰ জিলা আয়ুক্ত সৃষ্টি সিংহই আজি মৰিগাঁৱৰ EVM গুদামঘৰ পৰিদৰ্শন কৰে। পৰিদৰ্শনৰ সময়ত EVM আৰু VVPATৰ সুৰক্ষিত সংৰক্ষণ, CCTV নিৰীক্ষণ ব্যৱস্থা, প্ৰৱেশ নিয়ন্ত্ৰণ আৰু দেশৰ নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰণসহ বিষয়সমূহ পৰ্যালোচনা কৰা হয়। জিলা আয়ুক্তগৰাকীয়ে সংশ্লিষ্ট বিষয়াসকলক সুৰক্ষা ব্যৱস্থা বজাই ৰাখি সমাগত উপ নিৰ্বাচন সুচাৰুৰূপে সুৰক্ষিতভাৱে আৰু স্বচ্ছভাৱে সম্পন্ন কৰাৰ বাবে সম্পূৰ্ণ প্ৰস্তুতি নিশ্চিত কৰাৰ নিৰ্দেশ দিয়ে। নগাঁও পৌৰসভাৰ 8 নম্বৰ ৱাৰ্ডে স্বচ্ছ বায়ু সৰ্বেক্ষণৰ তৃতীয় শিতানত ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছে। বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আজি এই কথা প্ৰকাশ কৰি কয় যে এই সন্মানে গাঁওখনৰ লগতে

0: ৰাজ্যবাসীলৈও গৌৰৱ কঢ়িয়াই আনিছে। উল্লেখযোগ্য যে পৰিৱেশ প্ৰদূষণমুক্ত কৰি ৰখাৰ লগতে সেউজ আৱৰণ অটুট ৰখাৰ প্ৰচেষ্টা হিচাপে চৰকাৰে স্বচ্ছ বায়ু সৰ্বেক্ষণ প্ৰতিযোগিতাৰ আয়োজন কৰি আহিছে। শ্ৰীবৰুৱাই কয় যে এনেধৰণৰ সাফল্যৰ জৰিয়তে সামূহিক অংশগ্ৰহণে পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত পেলোৱা প্ৰভাৱ প্ৰতিফলিত হয়। নগাঁও জিলাৰ নৱনিযুক্ত জিলা আয়ুক্ত হিচাপে আজি ভাৰতীয় প্ৰশাসনিক সেৱা বিষয়া আৰণ্য শইকীয়াই আনুষ্ঠানিকভাৱে দায়িত্বভাৰ গ্ৰহণ কৰে। তেওঁ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া তথা ভাৰপ্ৰাপ্ত জিলা আয়ুক্ত মনোজ কুমাৰ চিকাৰীয়াৰ পৰা দায়িত্বভাৰ গ্ৰহণ কৰে। 2020 বৰ্ষৰ অসম মেঘালয় কেডাৰৰ বিষয়া আৰণ্য শইকীয়াই ইয়াৰ পূৰ্বে কাৰ্বি আংলঙত জিলা আয়ুক্ত হিচাপে সফলভাৱে দায়িত্ব পালন কৰিছিল। জিলা আয়ুক্ত শ্ৰী শইকীয়াই গোঁসাইগাঁও জিলাৰ মহকুমাধিপতি হিচাপেও সেৱা আগবঢ়াইছিল। ইপিনে কলিয়াবৰ সমজিলাৰ নৱনিযুক্ত আয়ুক্ত হিচাপে তেজেশ অগ্নিহোত্ৰীয়ে কাৰ্যভাৰ গ্ৰহণ কৰিছে। বিশ্ব বৰেণ্য শিল্পী ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই তেওঁৰ গীতমাত তথা সৃষ্টিৰাজিক যুগ যুগ ধৰি চিৰ প্ৰবাহমান কৰি ৰখাৰ বাবে ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আয়োজিত ৰূপায়ণ কৰা বছৰজোৰা শতবৰ্ষ উদযাপনৰ কাইলৈ সামৰণি পৰিব। বৃহত্তৰ গুৱাহাটী সাংস্কৃতিক সংগঠনৰ সন্মিলিত মঞ্চৰ উদ্যোগত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আজি মানুহে মানুহৰ বাবে শীৰ্ষক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়। ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাস আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ উদ্যোগত কাইলৈ কলাক্ষেত্ৰত মহামিলনৰ তীৰ্থ শীৰ্ষক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ইফালে গুৱাহাটীৰ জালুকবাৰীৰ ডঃ ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰত কাইলৈ সুধাকণ্ঠলৈ শ্ৰদ্ধাৰ্ঘ জনোৱাৰ লগতে ডঃ ভূপেন হাজৰিকা সংগ্ৰহালয়ৰ আধাৰশিলা স্থাপন কৰা হ'ব। এই উপলক্ষে বিশেষ সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। শিল্পীগৰাকীৰ বছৰজোৰা জন্ম শতবৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠান নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হ'ব। আকাশবাণী গুৱাহাটী আৰু তেজপুৰ কেন্দ্ৰই শোণিতপুৰ জিলা প্ৰশাসনৰ সহযোগত কাইলৈ তেজপুৰৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত সন্ধিয়া 6 বজাত সুধাকণ্ঠৰ প্ৰতি শ্ৰদ্ধা জনাই গাম তোমাৰে গান শীৰ্ষক এখন সংগীতালক্ষ্য পৰিৱেশন কৰিব। ৰাজ্যৰ বিভিন্ন প্ৰান্তত সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকীৰ সৈতে সংগতি ৰাখি ভিন ভিন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। ডিব্ৰুগড় জিলাৰ টিংখাং সমজিলা প্ৰশাসনৰ উদ্যোগত আৰু ৰাজগড়ৰ ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰৰ সহযোগত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰ বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এই উপলক্ষে আজি ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। কাইলৈ শিল্পীগৰাকীৰ স্মৃতিত সমূহীয়া বন্তি প্ৰজ্বলন, মুকলি সভা, বঁটা বিতৰণী, সাংস্কৃতিক অনুষ্ঠান আদিৰ আয়োজন কৰা হৈছে। সুধাকণ্ঠৰ জন্ম শতবৰ্ষৰ সৈতে সংগতি ৰাখি এয়া আমাৰ বিশেষ প্ৰতিবেদন।
1: অসমীয়া জাতিৰ শিৰৰ মুকুত ভাৰত ৰত্ন সুধাকণ্ঠ সন্মানেৰে সন্মানিত ডঃ ভূপেন হাজৰিকাৰ গীতৰ গভীৰতা আৰু বৈচিত্ৰ্যই অসমৰ সৌন্দৰ্য আৰু গৌৰৱৰ গাথা বিশ্বৰ সন্মুখত তুলি ধৰিছিল। ডঃ হাজৰিকাৰ গীতত অসমীয়া সমাজখনৰ লগতে প্ৰতিবেশী ৰাজ্যসমূহৰ জনজাতীয় সমাজখনো মূৰ্ত হৈ উঠিছিল। পাহাৰ ভৈয়ামৰ সংযোগৰ হাকুগঢ়োতা ডঃ হাজৰিকাৰ এই গীতটোৱে অৰুণাচলৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত তেওঁক অধিক জনপ্ৰিয় কৰি তুলিছিল।
2: চিয়াঙৰে গালং লোহিতৰে খামতি দিৰা পৰে ৱাঞ্চুৱে মুকিয় মাতিছে।
1: কাষৰীয়া মেঘালয়ৰ জনসাধাৰণৰ সৈতে ডঃ হাজৰিকাৰ আছিল প্ৰাণৰ সম্পৰ্ক। শ্বিলঙৰ পৰা ৰাজধানী ভৈয়ামলৈ নামি অহাৰ পাছত প্ৰিয় মানুহৰ বুকুৰ খবৰ ল'বলৈ তেওঁৰ হেঁপাহ জাগিছিল। মনৰ খবৰ দিবলৈ, খবৰ ল'বলৈ নংপুলৈ যোৱাৰ কথাও তেওঁ গানেৰে গাইছিল। নগাপাহাৰ আৰু অসমৰ সম্পৰ্ক যুগ যুগৰ, সেই সম্পৰ্ক তাহানিৰ গদাপাণী আৰু ডালিমিৰ সময়ৰে। আজিৰ আধুনিক গদাপাণী আৰু ডালিমিয়ে সেই মিঠা সম্পৰ্কক বৰ গুৰুত্ব নিদিলেও ডঃ হাজৰিকাৰ এই গীতে যেন সোঁৱৰাই পাহাৰ আৰু ভৈয়ামৰ মানুহৰ এনাজৰীডালৰ কথা।

0: পঞ্চায়তৰ গ্ৰামোন্নয়ন বিভাগ তথা অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে আজি মন্ত্ৰী অতুল বৰাই পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। এই বৈঠকত মন্ত্ৰীগৰাকীয়ে বিভাগসমূহৰ কাম কাজৰ লগতে কাৰ্যসূচীসমূহৰ অগ্ৰগতিৰ বুজ লোৱাৰ লগতে জিলাসমূহক আঁচনিসমূহ ৰূপায়ণৰ স্থিতিৰ সন্দৰ্ভত পৰ্যালোচনা কৰে। বৈঠকত ভি ভি জিৰামজী আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণকে ধৰি গুৰুত্বপূৰ্ণ আঁচনিৰ জিলাভিত্তিক অগ্ৰগতিৰ পৰ্যালোচনা কৰা হয়। আঁচনিসমূহ সময়মতে স্বচ্ছ আৰু ফলপ্ৰসূভাৱে ৰূপায়ণ কৰাৰ ক্ষেত্ৰত মন্ত্ৰীগৰাকীয়ে বিশেষ গুৰুত্ব প্ৰদান কৰে। পৰৱৰ্তী বাতৰি শুনক জিন্দ্ৰাণী ডেকাৰ পৰা।
1: গোৱালপাৰা জিলাৰ মাটিয়া ৰাজচক্ৰৰ অন্তৰ্গত কেইবাখনো গাঁৱত মাটিৰ শ্ৰেণী পৰিৱৰ্তন নকৰাকৈ বসবাস কৰি থকা পৰিয়ালসমূহৰ বিৰুদ্ধে আজি উচ্ছেদ অভিযান চলোৱা হয়। খাৰিজা পাইকান, খামাৰ মানিকপুৰ, ভোজমালা দ্বিতীয় খণ্ড, জছৰদি আৰু টেঙাবাৰীকে ধৰি পাঁচখন ৰাজহ গাঁৱৰ মুঠ 73টা পৰিয়ালৰ বাসগৃহত আজি উচ্ছেদ অভিযান চলোৱা হয়। খেতি মাটিৰ শ্ৰেণী পৰিৱৰ্তন আৰু চৰকাৰৰ অনুমতি অবিহনে গৃহ নিৰ্মাণ তথা জলাশয়ৰ লগতে প্ৰাকৃতিকভাৱে বৈ অহা পানীৰ পথ বন্ধ কৰাৰ অভিযোগত এই পৰিয়াল

সমূহৰ বিৰুদ্ধে উচ্ছেদ চলোৱা হয় বুলি জিলা আয়ুক্ত প্ৰদীপ টিমুঙে জানিবলৈ দিয়ে। তেওঁ লগতে কয় যে জিলাখনৰ হাছিলা বিল, উৰ্পদ বিল আৰু কুমৰী বিলৰ লগতে বগুলামাৰী প্ৰস্তাৱিত সংৰক্ষিত অঞ্চলক অতি শীঘ্ৰেই সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰি দখলমুক্ত কৰাৰ চেষ্টা চলোৱা হ'ব। উল্লেখযোগ্য যে কৃষ্ণাইৰ চাব্ৰাঘাট ভূমি সংৰক্ষণ সমিতি নামৰ সংগঠনটোৱে মাটিয়া ৰাজচক্ৰৰ বিভিন্ন এলেকাত মধ্যভোগীৰ জৰিয়তে দৰং, বিলাচীপাৰা, কলগাছিয়া, ধুবুৰী, মানকাছৰ আদিৰ পৰা অহা একাংশ লোকে ভূমি ক্ৰয় কৰি বসবাস কৰা বুলি প্ৰশাসনক অভিযোগ দিছিল। সেই অভিযোগৰ ভিত্তিত আজি প্ৰশাসনে উচ্ছেদ অভিযান চলায়। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। গুৱাহাটী বিশ্ববিদ্যালয় আন্তঃগাঁথনি উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন অনুষ্ঠানত উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণৰ অংশগ্ৰহণ। দিছপুৰৰ লোকসেৱা ভৱনত মন্ত্ৰীসভাৰ বৈঠক, বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল সম্বোধন। সমাগত নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে নিৰ্বাচন আয়োগৰ সময়সূচী ঘোষণা। বিশ্ব বৰেণ্য শিল্পী ডঃ ভূপেন হাজৰিকাৰ বছৰজোৰা জন্ম শতবৰ্ষৰ অনুষ্ঠানৰ কাইলৈ সামৰণি আৰু গোৱালপাৰাৰ মাটিয়া ৰাজচক্ৰৰ অন্তৰ্গত কেইবাখনো গাঁৱত আজি জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান। সন্ধিয়াৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।

আকৌ যদি যাব লাগে শরাই ঘাটলৈ দুই পাৰৰ দেখা বন্ধু নেথাকিবা ৰৈ নেথাকিবা ৰৈ।